গুড ইভিনিং, এইটো আকাশবাণী কহিমা, চামলা খবৰপুৰী আছে মাবিনী কিকন। পয়লা হেডলাইন্স, নাগালেণ্ড নন কিশোৰ যাদৱ, নাগালেণ্ড গভৰ্ণৰ নন কিশোৰ যাদৱ পৰা ষ্টুডেণ্টছ খানকে ছ'চাইটি আৰু নেশ্যনতে ভাল যোগদান দিবলৈ মাতি দিছে। ইউনিয়ন মিনিষ্টাৰ ডক্টৰ মনসুখ মাণ্ডাভিয়া কৈছে, মতন একটা স্ব সমাজ হে আবাদ বনাও দেশ বনাবলৈ পাৰিব। চাগাচাং ষ্টুডেণ্টছ ইউনিয়ন পৰা নেশ্যনেল হাইৱে 29 টু লেন পেকেজটো বনাদে আস্তে প্ৰগ্ৰেছ খিলাফ কৈছে। আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ ডক্টৰ এছ জয়শংকৰ আৰু ইউ এছ ছেক্ৰেটাৰী অফ ষ্টেট মাৰ্কো ৰুবিঅ'দো কিচিম কিচিম বাতচিত কৰিছে। এতিয়া পূৰা খবৰ। নাগালেণ্ড গভৰ্ণৰ নন কিশোৰ যাদৱ পৰা ষ্টুডেণ্টছ খানকে ফ'কাছ থাকিবলৈ আৰু সমাজ আৰু দেশতে ভাল যোগদান দিবলৈ কাম কৰিব নিমিতে মাতি দিছে। যাদৱটো নাগালেণ্ড ভোজপুৰী সমাজ 14th ফেলিচিটেশ্যন কাৰ্যক্ৰমতে আজি ডিমাপুৰতে ভোজপুৰী কমিউনিটি লগা সফল হোৱা এইচ এছ এল চি আৰু এইচ এছ এছ এল চি ষ্টুডেণ্টছকে অনাৰ কৰিয়াতে কথা কৈ ৰাখিছে। লিখা পঢ়াটো উন্নতি আৰু কেৰেক্টাৰ বনা লগা ফাউণ্ডেশ্যনকে কৈ কিনে তাই ষ্টুডেণ্টছ খাংকে মন দিবলৈ, ফ'কাছ কৰিবলৈ আৰু জিম্মেদাৰ নাগৰিক হ'বলৈ কমিটেড থাকিব নিমিতে জোৰ কৰিছে। সফল হোৱা ষ্টুডেণ্টছ খাংকে বাধাই দি কিনা মিষ্টাৰ যাদৱ কৈছে, সফলতাটো খালি নিজি গৰ্ভ লগা মামলাহে নহয়, কিন্তু পূৰা কমিউনিটি নিমিতে গৰ্ভ সময় একতাবি আছে। ইউনিয়ন মিনিষ্টাৰ ফৰ স্পৰ্টছ এণ্ড য়ুথ এফেয়াৰ্ছ ডক্টৰ মনসুখ মাণ্ডাভিয়া কৈছে, মতন একটা

0: partnership laga strategic dimension dekhaise aro bharat ke duniya re united states laga ekta sob para dorkar partners koise tai aro koise bharat aro us tu sob dorkar mamla de strategically juri kina ase juntu para notun century banabo.
1: A strategic partnership is something very different. It's something much broader than that. And you work together strategically to solve those problems. And the list of issues that we work together with India on, the breadth and scope of them, is what highlights the fact that India is one of our most important strategic partners in the world. It begins with the fact of our shared values. We are the two largest democracies in the world.
0: Leaders khan bar regional mamla khan bi baatchit kurise tade ahi thakia quad foreign ministers meeting আগেরে গল্ফ আর ইন্ডো প্যাসিফিক ডেভেলপমেন্টস খান মিলাই কিনে আছে লথা ইউথ হহ এল ওয়াই এইচ পর দুজন মানুষকে ডিস্ট্রিক্টে ড্রাগস বিক্রি করিয়া নিমতে ওখাবরা ওলাই দিছে ফেসলাদু যাকালি এল ওয়াই এইচ অফিস বিয়ার্স আর সাসপেক্ট করিয়া মানুষান নাম তো হইলে নিয়ানথাং আর এডওয়ার্ড কই কিনা তাই খান মাজতে কনসালেশন মিটিং করিয়া পিছিয়ে লইছে তাই লাগা রেজলিউশন লগতে জুড়ি কিনা এল ওয়াই এইচ পর দুইজন গেবি মে 26th পরা 5 সাল নিমতে ওখা ডিস্ট্রিক্ট ছাড়িবলে কই দিছে LYH আৰু কৈছে কি ডিষ্ট্ৰিক্টে আচানক চেক কৰিবলৈ লগা কমিটমেণ্টটো জাৰি থাকিব আৰু সাৱধান কৰাইছে কি যদি কোনোবা ড্ৰাগছ বিক্ৰী কৰিয়া ধৰিলে একি সাজাৰ লগ কৰিব তাইখান এনেকুৱা কাম কৰিয়া দিওঁ তে জুৰি কিনে থাকিয়া খানকে ছাৰিবলৈ এপিল কৰিছে অৰ্গেনাইজেশ্যন পৰা আৰু জনাইছে কি কোনোবা আগেয়ে ধুৰীয়া মানুহখানটো নিজৰ LYH অফিচতে তাইখান লগা কাম সমৰ্পণ কৰিছে আৰু ইটো বিয়া কাম ছাৰিবলৈ কথা দিছে LYH পৰা দুসৰা খানকে বঢ়াৱা দি কিনে কৈছে কি তাইখান লগা ৰেজলিউশ্যন নিচেৰে জিলা বাহাৰ লগ নকৰিয়া আগে আহি কিনে সমৰ্পিত কৰি লবি ওখা ডিষ্ট্ৰিক্টে মাডাৰ চাৰ্চ ওচৰৰ পৰা ৰাস্তা খিচি থাকিয়া যোনটো বিশি কলনিজ আৰু দৰকাৰ এষ্টাব্লিছমেণ্টছকে জোৰাই ইটোতো এম এল এ ৱাই মহম্বে মহম চৈ লগা নিজি কদম নিচেৰে বানা কাম চলি আছে ইটো ৰাস্তাটো লম্বা সময় পৰা বেছি বিয়া হালতে থাকিছে আৰু ইটোৰ পৰা আহা যাহা কৰিয়া খান আৰু তাতে ঘৰ ওচৰ থাকিয়া খানকে বেছি দিগদাৰ হৈ থাকিছে ইটো ৰাস্তাটো বেছি স্কুলছ চাৰ্চেছ অফিচেছ কলনিজ আৰু নেশ্যনেল হাইৱেকে জোৰা লগা কাম কৰে যোনটোৰ পৰা টাউনতে এটা চব পৰা বিজিয়েষ্ট আৰু দৰকাৰ জাংচন থাকে ইটোতে ওখা টাউন কাউঞ্চিলৰ জানথং লথা জানাইছে কি কামটো মে 25 তাৰিখ পৰা পুৰা শুরু হ'ব আৰু নাগৰিক খানকে হাফ্তা লম্বা ৰাস্তা বনা কাম সময়তে অলপ দিন নিমতে দিগদাৰটো চেহেন কৰিবলৈ অনুৰোধ কৰিছে খবৰ চেষ্টে হেডলাইনছ আৰু একবাৰ জনাই দি আছে নাগালেণ্ড গভৰ্ণৰ নন্দ কিশোৰ যাদৱ পৰা ষ্টুডেণ্টছ খানকে ছ'চাইটি আৰু নেশ্যনদে ভাল যোগদান দিবলৈ মাতি দিছে ইউনিয়ন মিনিষ্টাৰ ডক্টৰ মনসুখ মাণ্ডাভিয়া কৈছে মথন এটা স্বস্থ সমাজে আবাদ দেশ বনাবলৈ পাৰিব চাকাচাং ষ্টুডেণ্টছ ইউনিয়ন বাৰা নেশ্যনেল হাইৱে 29 টু লেন পেকেজ 2 বানা দে আস্তে প্ৰগ্ৰেছ ফিল আপ কৰিছে আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ ডক্টৰ এছ জয়শংকৰ আৰু ইউ এছ ছেক্ৰেটাৰী অফ ষ্টেট মাৰ্কো ৰুবিঅ'দো কিচিম কিচিম বাতচিত কৰিছে ইটো লগত আজি চাম লগা খবৰ ইমানতে চেছ কৰি আছে শুনি থাকিবি অহাকালি ফুজুৰ 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে গুড নাইট